बनाम बगचो लेंसन द जिगु द जो ता कर्म ग जरंगा द मार्तो मे कि ना कर्म जरंगा उना आयो तो पोत ग छि क खापर ने ली ना ति छुटन द ग मंदंग ति जंग छि ता दे रंग खापर जन ने लिन मई ने चिरग छु ता लुरन बि दंग ग थाम्बा ने सो जिना ग छु लोरिन ग क लेंसन द ग थाम्बा निवा रे थाम्बा निवा द ग नंगा यंग जि टोपो मंगा ग खापर ने ली मथ ग ति जंग छु ति जिन त ता लेंसन ग नंगा सिगी छु लुरन बि दंग ग थाम्बा दि नंगा सिग छु यु टोपो ना बा जो ग ति छु दाम जे छु ना जंग ग का छेम बो रे ता ग जो लुरन ग ग ता टोंग ग लेंसन जि ना जान खुर छि ग जा दावा र ल पा पा संग छु ग नि म ग ग ति छु छि ग ने नि ग वन दे ता टोंग ए ग वन र ti jenggo chu ta tong ge ka tong de ka pr ma tong na yo char tong la di ka ra ka pr tang len sing na la yang len thon na ma ti jenggo chu ta tong ge ka tong de ka pr tang gon de ni ta tong ge ka tong ge yang zorin jir ke ge chamba ga ni wa ge lorin de mi dang ka ge chamba dang go sam zi ge da ka pr tang gon de ma to yang chu len sin go sam ma sam ni li ka pr tang na na na yang chamba jam ba yo nu ge jeng ge nangan helin thana ma ti yang chopa namba gi chu len sin di nyen to wi chopa namba zo ge zang khur chi ge za da wa ra sa pa pa sang chu ge nyem ma gong gi ti chu chi ni a ni ge wa nda la len sin de ta tong e ge yo na tian jin ge jo lo ren bi dang ka ge zam ba ni nang a si ge na chopa namba ge ka pra ng chang e na ti ge de chi ge sim ni ge sam den nga ti ge de chi ge sim ni ge sam den ti ge de chi ge sim ni ge nga sam ti ge ge ge ma ka pa tang na chu na shi ཡང་ཅིན་ཡི་ ཏོ་པོ་ནམ་པ་གི་ ཁ་པར་ཏང་གོ་ནོ་གི་ ཁ་པ་ཏོ་ཏེ་ཡང་ཅི་གི་ཅི་ ད་ར་ཏག་ཤ་ཤ་ ཨ་ཏ་ནི་ ཁེལམ་ར་ཏན་ཨ་ཅི་གི་ཅི་ ཨ་ར་ས་སང་དམེས་ཧན་དམོ་ཅི་ནི་ ཁ་པར་ཏང་ཡོ་ཧ་ཅང་གི་ཅེན་བོ་ར་དམ་ཏོ་ཅུ ཁེལམ་ན་ཏོ་པོ་མང་གི་གུ་ནོ་གི་ ཅེན་གི་ད་ཁེལམ་དེ་ཐེམ་ཐེམ་ཡ་གོ་ན་དེ་ཡང་ཅིན་ཡང་རང་གི་ཅི་ཁེལམ་ཤི་གི་ད་ཏང་ཡི་ ཏི་ཅུན་དེ་ཅི་གི་མང་ཨ་ཏོལ་གི་གོ་ནར་དམོ་ཡ་ན་ཡང་ཅི་གི་ཅི་ཏོ་པོ་ཇམ་པ་གི་ད་ཏོང་གི་ཁེལམ་དེ་ཤི་ཇུན་དེ་ནོ་པ་ཡོ་གི་ཅེན་གི་ཏོ་པོ་ན་པ་གི་ཏི་ཅུལ་དམ་ཅིན་ ཏི་ཅུལ་དམ་ ཅིན་ ད་ཏང་ཡི་ རེ་ཏོ་པ་ནམ་པ་ ད་ཡང་ ཏི་ཏུ་གང་གི་དེ་རང་གི་ ལེན་སན་ ད་ཡང་ ཏོང་ཚམ་ ད་ནི་ཟུ་གར་ན་ ད་ལེན་སན་ དི་ ཟོམ་ཅིང་གང་ ཁར་བ་ལ་ ལ་ཅ་ཅ་ཁི་ར་ནོ་རེ་ ཚོ་ ད་ར་ཁལ་བ་ར་ ད་མ་ཅིན་ ཚོ་ ཅིག་ཅིག་ ད་ར་ཁལ་གང་ ཚོ་ ཚེ་རང་དང་ སོ་ནམ་རེན་ཅིན་ནི་ ནམ་ཅིབ་ཇ་གི་ནམ་པ་ ཚོ་ཟོམ་ཅིང་གང་གོན་ཟེ་ནི་ ཐང་ཅི་མེ་ལེན་སན་ང་ཚོ་ ད་ཡང་ཅལ་ ཅ་ཁི་དེལ་ཁ